0: यार मुझे कुछ जल्दी भेजना है, कोई सुपर फास्ट ऑप्शन है क्या?
1: अरे बिल्कुल, इंडिया पोस्ट लाया है 20।
2: गाने बाजू ओने रेडियो सुनछो 107 एफएम रेनबो सात सुरे सारा दिन सात सुरे सारा दिन।
3: कालो जोई बांग्ला गानेर धारा छुए जाक मन, सुनछेन गानदोरिया 107 एफएम रेनबो ते। गानदोरिया गानदोरिया छुए जाक मन छुए जाक मन।
4: আমরা আবার ফিরে এলাম আপনাদের সাথে, জয়শ্রী মুখোপাধ্যায় বা মৌসুমী। আর সত্যি কথা বলতে আমরা বাল্মীকি প্রতিভার মানে কিছু ঘটনা বলবার জন্য খুব এক্সাইটেড হয়ে রয়েছি, তাই না? কিন্তু একটা গান শুনে তারপরে চলে যাব সে কথায়।